स्नेह उपाध्याय के आवाज में सुने कि पारासीटामोल के बारे में। पारासीटामोल मैंने लिफ़ मेंसे इस een veel gebruikte pijnstiller en koortsverlagende pijnstiller. Het is geschikt voor behandeling van milde tot matige pijn.